0: এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হবলৈ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত গ্ৰহণ, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্যৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা, ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰৰ নিৰ্দেশ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি গুজৰাট টাইটানছৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ লক্ষ্যৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে কালি দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে এই আলোচনাকালত তেওঁলোকে অসম মেঘালয় সীমান্তৰ বিভিন্ন শ্ৰেষ্ঠ ভাৰতৰ দৰ্শনেৰে অসম আৰু মেঘালয়ে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে অষ্টলক্ষ্মী অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰিব পৰা নতুন সম্ভাৱনাসমূহৰ অন্বেষণ সন্দৰ্ভতো আলোচনা কৰে। উল্লেখযোগ্য যে অসম আৰু মেঘালয়ৰ 884.9 কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাজ্যিক সীমাৰ লগতে 12টা অঞ্চলত দীৰ্ঘদিন ধৰি বিবাদ চলি আছে। ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্য অৰহন্ত চাৰিপুত্ৰ আৰু অৰহন্ত মোদগালিয়ানৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা হ'ব। ভাৰত আৰু মংগোলিয়াৰ মাজৰ শতিকাজোৰা সভ্যতাগত সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত এই প্ৰদৰ্শনী আয়োজন কৰা হৈছে। মধ্যপ্ৰদেশৰ ছাঁচি বিহাৰ চৈত্যত এই পবিত্ৰ অৱশেষ সংৰক্ষণ কৰি ৰখা হৈছে আৰু মংগোলিয়াত এই অৱশেষ প্ৰদৰ্শনীৰ বাবে অহা 9 জুনলৈ ৰখা হ'ব। এই প্ৰদৰ্শনকালত দেশখনৰ বহু ভক্ত বৌদ্ধ ভিক্ষু তথা পণ্ডিতসকলে পবিত্ৰ অৱশেষৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। মংগোলীয়া যাত্ৰাৰ পূৰ্বে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আকাশবাণী গুৱাহাটীযোগে এটি বাৰ্তা প্ৰেৰণ কৰিছে।
1: নমস্কাৰ বন্ধুগণ, আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীকে মাৰ্গদৰ্শন মে ভাৰত চৰকাৰ वसुधैव कुटुम्बकम तथा विश्व बंधुत्व की भावना को वैश्विक स्तर पर सशक्त बनाने हेतु निरंतर प्रयासरत है। इसी क्रम में हम मंगोलिया की यात्रा पर जा रहे हैं, जहां भगवान बुद्ध के परम पूज्य शिष्य अरहंत सारिपुत्र एवं अरहंत महामोदलायन के पवित्र अवशेषों की प्रदर्शनी आयोजित की जा रही है। यह अवसर भारत और मंगोलिया के मध्य प्राचीन आध्यात्मिक सांस्कृतिक एवं सभ्यतागत संबंधों को नई ऊर्जा प्रदान करने वाला है। यह आयोजन दोनों देशों के बीच आत्मीयता, सद्भाव और सहयोग की और अधिक भावना को मजबूत करेगा।

0: था भगवान बुद्ध की शांति, करुणा और मानव कल्याण के संदेश को वैश्विक समुदाय तक प्रभावी रूप से पहुंचाने का माध्यम बनेगा। मुझे विश्वास है कि पवित्र अवशेषों की यह प्रदर्शनी भारत और मंगोलिया के संबंधों में नई उष्मा का संचार करेगी तथा विश्व बंधुत्व, सह अस्तित्व और मानवीय मूल्यों की भावना को और अधिक व्यापक बनाएगी। जय हिंद।
1: পশ্চিম এছিয়াৰ সংঘৰ্ষৰ ফলত গোলকীয় শক্তি যোগান ব্যৱস্থা ব্যাহত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। পশ্চিম এছিয়াৰ সংঘৰ্ষ সন্দৰ্ভত কালি এখন আন্তঃমন্ত্ৰী পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা প্ৰকাশ কৰে। ইন্ধনৰ যোগানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সুৰক্ষামূলক ব্যৱস্থাসমূহত আলোকপাত কৰি শ্ৰীমতী শৰ্মাই কয় যে দেশে খনিজ তেলৰ ভাণ্ডাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ দিশতো কাম কৰি আছে। তেওঁ কয় যে চৰকাৰে কৌশলগত ভাণ্ডাৰৰ জৰিয়তে ইন্ধন নিৰাপত্তা শক্তিশালী কৰা আৰু নিৰৱচ্ছিন্নভাৱে যোগান সুনিশ্চিত কৰাৰ বাবেও কাম কৰি আছে। চৰকাৰে লগতে ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত তৈল বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্পৰেচন, ভাৰত পেট্ৰলিয়াম আৰু হিন্দুস্তান পেট্ৰলিয়ামক অতিৰিক্ত ভাণ্ডাৰৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে বুলি যুটীয়া সচিবগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমতী শৰ্মাই কয় যে দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল, ৰন্ধন গেছ, খনিজ তেল আৰু প্ৰাকৃতিক গেছ মজুত আছে আৰু প্ৰতিদিনে প্ৰায় 92,000 মেট্ৰিক টন ৰন্ধন গেছ উৎপাদন কৰি থকা হৈছে। অসম বিধানসভা সচিবালয়ে ঠিকাভিত্তিকভাৱে নিয়োজিত 12 গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি দিছে। বিধানসভাৰ নৱনিযুক্ত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ অনুসৰি এইসকল বিষয়া কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে বুলি অসম বিধানসভা সচিবালয়ে এখন নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটোৰ প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। তামোলপুৰ জিলাৰ আবকাৰী বিভাগে কালি নাগ্ৰিজুলি আৰক্ষী চকীৰ অধীনৰ ডোঙাৰ গাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ ভূটানী সুৰা জব্দ কৰে। অঞ্চলটোত অবৈধ সুৰাৰ বেহাৰ বিৰুদ্ধে চলাই থকা অভিযানৰ অংশ হিচাপে এই সফলতা লাভ কৰা হয়। জিলাৰ আবকাৰী বিভাগৰ উপ অধীক্ষক মানৱ প্ৰতিম শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে প্ৰায় 140 কাৰ্টন ভূটানৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। এই কাৰ্যৰ সৈতে জড়িত বিমল বড়ো নামৰ ব্যক্তিগৰাকীক অভিযানৰ সময়ত পলাই যাবলৈ সক্ষম হয় যদিও তেওঁ কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত আছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব IIT গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তি ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ চুপাৰীঘাট কাজিগাঁও সংযোগী পথত কালি সন্ধিয়া সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাত 2 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 1 গৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে দুখন মটৰচাইকেলৰ মুখামুখিকৈ খুন্দা লগাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

0: কোকৰাঝাৰ জিলায়ুক্ত ডঃ পি উদয় প্ৰবীণে কালি জিলাখনৰ স্বাস্থ্যখণ্ডৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। জিলাখনত স্বাস্থ্যখণ্ডত ৰূপায়িত আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণৰ অগ্ৰগতিত তেওঁ গুৰুত্ব আৰোপ কৰে। জিলাখনত এইচ পি ভি প্ৰতিষেধক আঁচনি ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত তেওঁ সবিশেষ বুজ লয়। জৰায়ুমুখৰ কৰ্কট ৰোগৰ পৰা কন্যাসকলক সুৰক্ষা দিয়াৰ প্ৰতি লক্ষ্য ৰাখি চলোৱা এই অভিযান জিলাখনত সফল কৰি তোলাৰ বাবে ব্যাপক সজাগতা অভিযান চলাবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁ নিৰ্দেশ দিয়ে। যক্ষ্মামুক্ত ভাৰত অভিযানৰ অগ্ৰগতি সন্দৰ্ভতো তেওঁ সবিশেষ বুজ লয়। বৈঠকত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। গুজৰাট টাইটানছে 215 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি সুন্দৰ বেটিঙেৰে 18 অভাৰ 4টা বলত 3 উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। গুজৰাট দলৰ অধিনায়ক শুভমন গিলে 53টা বলত 104 ৰাণ কৰাৰ লগতে সাই সুদৰ্শনে 58 ৰাণ কৰে। শুভমন গিলক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 214 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 96 ৰাণৰ সুন্দৰ ইনিংছ খেলাৰ লগতে ৰবীন্দ্ৰ জাদেজাই 45 ৰাণৰ বৰঙণি আগবঢ়ায়। গুজৰাট টাইটানছৰ হৈ কাগিছৰ ৰাবাদা আৰু জেছন হালদৰে 2টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পুলক গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: জুনৰ প্ৰথম সপ্তাহত হ'বলগীয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে উদ্বিগ্ন মন্ত্ৰিত্ব প্ৰত্যাশী, ইবোলাৰ আতংক, গুৱাহাটীৰ বিমানবন্দৰত বিশেষ সতৰ্কতা, অসম বিধানসভা সচিবালয়ত অৱসৰৰ পাছত পুনৰ নিযুক্তি লাভ কৰা 12 গৰাকী বিষয়া কৰ্মচাৰীক অব্যাহতি, অসমত জি এছ ডি পিৰ মাত্ৰ 1.7% ব্যয় স্বাস্থ্যসেৱাত আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মাত্ৰ 10 মিনিটৰ ভিতৰতে সীমান্ত পাৰ হৈ ভাৰতত সোমাই এই সম্পৰ্কীয় অসম পশ্চিমবংগত হোৱা অবৈধ প্ৰৱৰ্জনৰ আঁৰৰ চাঞ্চল্যকৰ তথ্যৰ বাতৰি এটা দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্ত আৰু ফাষ্টট্ৰেক আদালতে শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন নাকচ কৰাৰ বাতৰি দ্য আছাম ট্ৰিবিউন আৰু আমাৰ অসম কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত আসন্ন জনগণনা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। দেশৰ সকলো প্ৰাথমিক শিক্ষক হ'ব লাগিব টেট উত্তীৰ্ণ, এই শিৰোনামেৰে কেইবাহাজাৰ শিক্ষকৰ আবেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতখনে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমকে ধৰি দেশৰ বহু অঞ্চলত প্ৰদূষক দ্ৰব্য 20% বৃদ্ধি পোৱাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে তথ্য সহকাৰে প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা অভিলেখ সংখ্যক 5,48,000 দৰ্শনাৰ্থীৰ আগমন ঘটাৰ বাতৰি দ্য চেণ্টিনেল কাকতৰ। এতিয়া আহক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
0: বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত মটঙাৰ পল্লা নৈত গা ধুবলৈ গৈ কালি 2টি শিশুৰ মৃত্যু হয়। সমনীয়াৰ সৈতে গা ধুবলৈ যোৱাৰ সময়ত এটি শিশু নৈৰ কোবাল সোঁতত উটি যোৱা দেখা পাই আনটি শিশুৱে বচাবলৈ যোৱাৰ অৱস্থাতে তেওঁলোকৰ মৃত্যু হয়। গোৱালপাৰা জিলাৰ মৰণৈ আৰক্ষী থানাৰ সমীপত আজি পুৱতি নিশা বিদ্যুৎপৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি খাদ্যৰ সন্ধানত অঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকটোৱে এজন লোকৰ বাসগৃহলৈ বিদ্যুৎ সংযোগ দিয়া তাৰ সুৰেৰে মেৰিয়াই দিয়াৰ সময়ত বিদ্যুৎপৃষ্ট হৈ হাতীটোৰ মৃত্যু হয়। ইতিমধ্যে বন বিভাগৰ লোক অঞ্চলটোত উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা লৈছে। উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত বনৰীয়া হাতীয়ে দীৰ্ঘদিনৰে পৰা উপদ্ৰৱ চলাই আহিছে। ডিব্ৰুগড় জিলাৰ দুলিয়াজান শাখা লেখিকা সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে সংগতি ৰাখি সদৌ অসম ভিত্তিত মদিৰা শইকীয়া ভূঞাৰ সোঁৱৰণত দ্বিতীয় বাৰ্ষিক কাব্য গ্ৰন্থৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাত 18 বছৰ ঊৰ্ধৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰিব পাৰিব। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হ'বলৈ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী সিদ্ধান্ত গ্ৰহণ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্যৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি গুজৰাট টাইটানছৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণী মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। বিশ্ববিদ্যালয় অনুদান আয়োগে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাই আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ উন্নয়ন, জনকল্যাণ আৰু আন্তঃৰাজ্যিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা একাধিক বৈঠকত মিলিত হয়। নগাঁও জিলাৰ চামগুৰিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 3 আৰু 4 জুনত জিলা পৰ্যায়ৰ শিশু বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। আজি বাক্সা জিলাৰ শিমলাত BPFৰ উদ্যোগত বিশেষভাৱে সক্ষম 100 গৰাকী লোকক 10,000 টকাৰ চেক প্ৰদান কৰা হয়। কোকৰাঝাৰ জিলাৰ চিখনা জৌলা ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ বিছমুৰি সৰলপাৰা পথত আজি এটা দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত কমেও 5 জন লোক আহত হয়। কাছাৰ আৰক্ষীয়ে শিলচৰ আইজল ৰাষ্ট্ৰীয় ঘাইপথত এখন গাড়ীৰ পৰা 60,000 য়াবা টেবলেট জব্দ কৰে। টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় 18 কোটি টকা হ'ব বুলি প্ৰকাশ কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্স ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 5:15।
1: নালিতম জাইমে কাছুলম বামলাকে আকাশবাণী গুৱাহাটী মহাবাহু বেন পিনি চিহুচিপুদ আলম জের আলম পেন নালিতম চন্দ্রকান্ত তেরাং পেন কাচিহুচিপুদ আলম জের কার্যবম কিজাং থুন আরজু থুন থুলনায়
2: নিপাই পেন সি নিমেন আন কে চালি তো আথে কারবি তুমা লুন আলম কা দোগ বেনি উসু কোপেন সি মামিয়া হেম ছিল জাংলত প্রতান্তে কেচার হে নাই মুতে নিবি পাইলং লি দুনদুন আসম পেসি এসে সিচুয়েশন পেসি মেনাং আন লুন আংকে নিহাং দুদুন লো লাসন মাসি ফিচার লি দুন লো কেচার লি দুন পেসি স্কুল হেম সেটা মে স্কুল লাইফ নাং লি লো স্কুল লাইফ নাং লি দেত পেন বেন স্কুল লাইফ লো বাংকেলা সামার ভেকেশন হুত আসন সোনা ফাংশন দো লায়া ফাংশন এটা মে কাপড়ে কাপড়ে কা খেয়ে কারবিয়া লুন উপে লো কাপড়ে কাপড়ে খেয়ে তামে কি লুন দুন পেন নাং লো কাদো লাসন পেমেন্সি

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ অসম বিধানসভা সচিবালয়ৰ বিত্তীয় অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে সমিতি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ প্ৰকাশ অসম সাহিত্য সভাৰ বাবে ৰাজ্য চৰকাৰে 1993 চনত আবণ্টন কৰা 50 বিঘা ভূমি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে সভাপতি আৰু প্ৰধান সম্পাদকৰ বৈঠক গুৱাহাটী মহানগৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মান উন্নত কৰাৰ বাবে স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াৰ আসন্ন 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ 2027ৰ প্ৰস্তুতি সন্দৰ্ভত শ্বিলঙত পৰ্যালোচনা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ ষোড়শ আৰু স্বৰাজযুক্ত ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। বিগত সময়ছোৱাত অসম বিধানসভা সচিবালয়ত বিত্তীয় অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ তদন্ত কমিটি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে আজি বৰপেটাৰ এটা সম্বৰ্ধনা অনুষ্ঠানত এই কথা সদৰি কৰে।
1: এই বিষয়টো মই যিহেতু এতিয়া অনুসন্ধান কৰা নাই, প্ৰথমতে মই অকণমান মানে এইখিনি ঠিক ঠাক কৰি লৈছো। পৰৱৰ্তী সময়ত এনেকুৱাকৈ চিঠি কিছুমান আহিছে, সেইসমূহ চিঠিৰ মই পত্ৰসমূহ খুলি চাম। বিভাগৰ আমাৰ সচিবালয়ৰ পৰা আহিছে, বিভিন্ন ধৰণৰ 2-4জন ঠিকাদাৰো দিছে, বঞ্চিত ঠিকাদাৰো দিছে। গতিকে সেইবোৰ বিষয় লৈ পেলাই আগন্তুক কমিটি এখন গঠন কৰি দিম। কিনো আছে, কাৰণ ইমান মানে ভিতৰত যাব লাগিলে মোৰ লগত নিশ্চয় টীম এটা লাগিব। গতিকে সেই বিষয়টো লৈ পেলাই আগন্তুক দিনত মই চাম। এতিয়া আমি বিধানসভা সচিবালয়খন যে ঠিক ঠাক কৰিব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰিছো।
0: তেওঁ কয় যে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়াত অধিক স্বচ্ছতা অনাৰ বাবে পদক্ষেপ লৈছে আৰু বিধানসভাৰ পৰা ইয়াৰ আৰম্ভণি কৰা হৈছে। শেহতীয়াকৈ বিধানসভা সচিবালয়ে ঠিকাভিত্তিকভাৱে নিয়োজিত 12গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীদাসে কয় যে এইসকল লোকক অৱসৰৰ পাছত পুনৰ মকৰল কৰা হৈছিল। বিধানসভাৰ সদ্য প্ৰাক্তন প্ৰধান সচিবগৰাকীয়েও 2 বছৰ বৰ্ধিত সময় কাম কৰাৰ পাছতো পুনৰ কৰ্মৰত হৈ আছিল। এনেধৰণৰ পুনৰ মকৰল আৰু বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে বিধানসভাত অযুক্তিকৰভাৱে অত্যধিক কৰ্মচাৰী নিয়োজিত হৈ থকা বুলি দাবী কৰে। অসম চৰকাৰে গুৱাহাটী মহানগৰৰ সচল অঞ্চলৰ VIP পথৰ দাঁতিত 1993 খ্ৰীষ্টাব্দত অসম সাহিত্য সভাৰ নামত আবণ্টন দিয়া বেলতলা মৌজাৰ হেঙেৰাবাৰী গাঁৱৰ প্ৰায় 50 বিঘা মাটি সম্পৰ্কে অসম সাহিত্য

0: সভায় মুখ্যমন্ত্ৰীৰ সৈতে আজি এক আলোচনাত মিলিত হয়। আৰম্ভণিতে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি অসম সাহিত্য সভাৰ সকলো জিলা সভা সাহিত্য সভাৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে সভাপতি আৰু প্ৰধান সম্পাদকৰ সৈতে বিশ্বকোষকে ধৰি বিভিন্ন দুৰ্লভ গ্ৰন্থ পুনৰ্মুদ্ৰণ প্ৰসংগকে ধৰি বিভিন্ন আলোচনাত মিলিত হয়। অসম সাহিত্য সভাৰ নামত আবণ্টন কৰা মাটিখিনি জলাশয় যদিও সাহিত্য সভাৰ লগত কোনো আলোচনা নকৰাকৈ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে দখল কৰিছে। পাৰ্ক নিৰ্মাণকে ধৰি জলাশয়ৰ আওতাত পৰা ভূমিখণ্ডত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে বৃহৎ বৃহৎ অট্টালিকা সাজি উলিয়াইছে। তদুপৰি উন্নয়ন প্ৰাধিকৰণে সভাৰ নামত আবণ্টিত ভূমিখণ্ডত এটা বৃহৎ জলাশয়ো খনন কৰিছে। উন্নয়ন প্ৰাধিকৰণৰ ঠিকাদাৰে অসম সাহিত্য সভাৰ লগত কোনো যোগাযোগ নকৰাকৈ সভাৰ কাৰ্যালয় আৰু সাংস্কৃতিক বিশ্ববিদ্যালয় ভৱন ভাঙি পেলায়। অসম সাহিত্য সভাই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। আনহাতে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱৰ স্মৃতি সংৰক্ষণৰ উদ্দেশ্যে সভাৰ 33খন জিলাৰ কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ আৰ্হিৰে নিৰ্মাণ, গুৱাহাটী ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ হীৰক জয়ন্তী উদযাপন আৰু ভৱনটোত এখন অতিথিশালা নিৰ্মাণৰ বাবেও মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱা হয়। সাক্ষাৎকালত অসম সাহিত্য সভাই প্ৰকাশ কৰা বিভিন্ন মূল্যৱান গ্ৰন্থ মুখ্যমন্ত্ৰীক প্ৰদান কৰে। গ্ৰন্থ উপহাৰ হিচাপে গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰি আলোচ্য বিষয়সমূহৰ সমাধানৰ বাবে আশ্বাস প্ৰদান কৰে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছতা অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সংবাদমেল সম্বোধন কৰি কয় যে মহানগৰী উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি বিভিন্ন সংঘ ক্লাবসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈ 15 জুনলৈকে নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 নম্বৰ থাকিব বুলি সদৰি কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক কৰাৰ ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰমুক্ত নলা নৰ্দমা ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, বৃক্ষৰোপণত 10 নম্বৰ আৰু দেৱাল লিখনৰ ক্ষেত্ৰত 10 নম্বৰকৈ থাকিব। ইয়াৰ লগতে ঘৰ, দোকান, দেৱাল আদিত কপৌফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেঙুনীয়া ৰং ব্যৱহাৰ কৰিলে 50 নম্বৰ লাভ কৰিব। গুৱাহাটী মহানগৰক বেঙুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিয়ে।
1: আৰু এটা নম্বৰ আমি বহুত নম্বৰে 50 নম্বৰ দিম তাত, য'ত তেওঁলোকক আমি আহ্বান জনাইছো, তেওঁলোকেও ৰাইজলৈকে আহ্বান জনাব যে এটা বাইলেন বা দুটা বাইলেন তেওঁলোকে কপৌ ফুলৰ যিটো পাতল বেগুনীয়া কালাৰ আছে সেই কালাৰটো দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যেন সকলোকে আহ্বান জনায়। আৰু আমিও তেওঁলোকক আহ্বান জনাইছো তেনেধৰণৰ কাৰোবাৰ গেটত হওক, কাৰোবাৰ ৱালত হওক, কোনোবা ক্ষেত্ৰত দোকান থাকিলে, বজাৰ থাকিলে, সেইখিনি যেন দোকানীসকলে বা মানুহ ঘৰে যে নিজে নিজে কৰি দিয়ে, তো সেই ধৰণৰ ব্যৱস্থা আহ্বান জনোৱাৰ ক্ষেত্ৰত উন্নয়ন সমিতিবোৰৰ পৰা আমি এটা শক্তি পাওঁ। তাৰ কাৰণে এই ধৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছো। এনেকে যদি সকলো ক্ষেত্ৰত কৰে তেনেহ'লে নিশ্চয়কে গুৱাহাটীৰ সৌন্দৰ্য সুন্দৰভাৱে বৃদ্ধি হ'ব। কপৌ ফুলৰ ৰং আমি সকলোৱে জানো, পাতল, গোলাপী, পাৰ্পল, তেতিয়াহ'লে আমি নিজে নিজে গৌৰ লৈ উঠিব যে গুৱাহাটীখন পাৰ্পল চিটিলৈকে পৰিণত হ'ব।
0: মুঠ 6টা সংমণ্ডলৰ অধীনত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত 3টা পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 2 লাখ আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1 লাখ টকা থাকিব। 50,000 টকাকৈ 3টা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগী 5 লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1,000 স্বচ্ছ সখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ আদায় লোৱা হ'ব বুলি শ্ৰীশৰণীয়াই সংবাদমেলত উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আজি শ্বিলঙৰ পল'স্থিত জে এন ক্ৰীড়া চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্প মুকলি কৰে। 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ বাবে আজি আয়োজক ৰাজ্য বন্দোবস্তি সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিও সম্পাদিত হয়। মেঘালয়ে আয়োজক ৰাজ্য হিচাপে অগ্ৰণী ভূমিকা পালন কৰাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ ভগ্নী ৰাজ্যসমূহে তেওঁলোকৰ ৰাজ্যত অনুষ্ঠিত বিভিন্ন শিতানৰ খেলৰ ক্ষেত্ৰত আয়োজক হিচাপে অংশগ্ৰহণৰ অধিকাৰ লাভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ কেন্দ্ৰীয়

মন্ত্ৰীগৰাকীয়ে কয় যে মেঘালয়ৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি ক্ৰমাৎ সুদৃঢ় হৈ উঠিছে আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনৰ বৰঙণি বৃদ্ধি পাইছে। মেঘালয়ত এটা উন্নতি কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি শ্ৰীমাণ্ডাভিয়াই ঘোষণা কৰে। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, মেঘালয়ৰ ক্ৰীড়ামন্ত্ৰী ৱেলট মিকি চাইলা, ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ ডঃ পি টি উষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিষয়াসকল উপস্থিত থাকে। বিশ্ববিদ্যালয় অনুদান আয়োগ UGCয়ে শিক্ষাৰ্থীসকলক অধ্যয়নকালতে ব্যৱহাৰিকভাৱে

অধ্যক্ষ ডঃ পি টি ঊষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিষয়াসকল উপস্থিত থাকে। বিশ্ববিদ্যালয় অনুদান আয়োগ UGCয়ে শিক্ষাৰ্থীসকলক অধ্যয়নকালতে ব্যৱহাৰিকভাৱে দক্ষ কৰি তোলাৰ লক্ষ্যৰে অভিলাষী পদক্ষেপ লৈছে। সেই অনুসৰি আয়োগে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰিছে। UGCয়ে প্ৰকাশ কৰা অনুসৰি অধ্যয়নৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে চাকৰিমুখী ব্যৱহাৰিক দক্ষতা গঢ় লৈ উঠে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়োগে ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে গৱেষণাত ব্ৰতী হবলৈ বিচৰা ছাত্ৰ ছাত্ৰীসকলে ৰিচাৰ্চ টুলছ ডাটা এনালাইচিছ লেবৰেটৰী প্ৰকল্পৰ বাস্তৱ অভিজ্ঞতা দিয়াৰো ব্যৱস্থা কৰিছে। UGCয়ে এই সন্দৰ্ভত ইতিমধ্যে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাৰ উল্লেখ কৰা অনুসৰি আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কলা বিজ্ঞান বাণিজ্যসহ সকলো শাখাৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিদ্যাৰ্থীসকলৰ বাবে এই ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক হ'ব। ইয়াৰ উপৰি 3 বছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন দাখিলৰ পথ প্ৰশস্ত ৰখা হৈছে। UGC অনাৰ্চ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে যিকোনো বেচৰকাৰী বা চৰকাৰী সংস্থাত ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। সকলো শিক্ষাৰ্থীয়ে চতুৰ্থ ষান্মাসিক অৰ্থাৎ দ্বিতীয় বৰ্ষ সমাপন কৰাৰ পাছত প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। এই প্ৰশিক্ষণ 60 পৰা 120 ঘণ্টাৰ হ'ব। অৱশ্যে 4 বছৰীয়া অনাৰ্চ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থীসকলক অষ্টম ষান্মাসিকত 360 ঘণ্টা অৰ্থাৎ সম্পূৰ্ণ ছমাহী ৰিচাৰ্চ প্ৰজেক্ট অথবা থেচিছ জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। নগাঁও জিলাৰ চামগুৰিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 3 আৰু 4 জনৰ জিলা পৰ্যায়ৰ শিশু বিজ্ঞান প্ৰদৰ্শনী আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনী নগাঁও আৰু হোজাই জিলাৰ বাবে অনুষ্ঠিত হ'ব। এইবাৰ প্ৰদৰ্শনীৰ মূল বিষয়বস্তু হৈছে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিজ্ঞান প্ৰযুক্তিবিদ্যা অভিযান্ত্ৰিক বিদ্যা আৰু গণিত। প্ৰদৰ্শনীখনৰ জৰিয়তে 2খন জিলাৰ ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত চৰকাৰী বিদ্যালয় মহাবিদ্যালয়ৰ লগতে ৰাজ্যিক বোৰ্ডৰ অধীনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক একেখন মঞ্চত একত্ৰিত কৰিবলৈ প্ৰয়াস কৰা হৈছে। প্ৰথম দিনা পুৱা 10 বজাৰ পৰা শিশু বিজ্ঞান প্ৰদৰ্শনী আৰু দ্বিতীয় দিনা পুৱা 10 বজাৰ পৰা বিজ্ঞান আৰু গণিত বিষয় শৈক্ষিক আলোচনা অনুষ্ঠিত হ'ব। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আজি অসম লোকভৱনত গোৱাৰ প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। অনুষ্ঠানত গোৱাৰ চহকী সাংস্কৃতিক ঐতিহ্য ইতিহাস আৰু ভাৰতৰ প্ৰগতিলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। লোকভৱনৰ যুটীয় সচিব অৰিন্দম বৰুৱাই ৰাষ্ট্ৰীয় সংহতি ৰক্ষা আৰু বিভিন্ন ৰাজ্যৰ মাজত সম্প্ৰীতি গঢ়ি তোলাত এনে কাৰ্যসূচীৰ গুৰুত্বৰ কথা উল্লেখ কৰে। অনুষ্ঠানটোত গোৱাৰ কলা উৎসৱ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব IIT গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। অসম জাতীয় পৰিষদৰ উপ সভাপতি মৈনাক পাত্ৰই দলৰ পৰা পদত্যাগ কৰিছে। উল্লেখযোগ্য যে সদ্যসমাপ্ত অসম বিধানসভা নিৰ্বাচনত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা মৈনাক পাত্ৰই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হাতত পৰাজিত হৈছিল। ব্যক্তিগত কাৰণত তেওঁ দলৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰি দলৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। নগাঁও জিলা প্ৰশাসনৰ সহযোগত জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা মহিলা সবলীকৰণ কেন্দ্ৰই বেটী বচাও বেটী পঢ়াও অভিযানৰ অধীনত ঋতুস্ৰাৱ সম্পৰ্কে থকা অন্ধবিশ্বাস আৰু বাধা নিষেধ নাইকিয়া কৰি মহিলা তথা কিশোৰীসকলৰ বাবে সন্মানেৰে জীয়াই থকাৰ এটা অনুকূল পৰিৱেশ সৃষ্টি কৰাক মূল বিষয়বস্তু হিচাপে লৈ 2026 বৰ্ষৰ ঋতুস্ৰাৱ অনাময় ব্যৱস্থা কাৰ্যসূচী ৰূপায়ণ কৰে। অনুষ্ঠানৰ স্বাস্থ্য বিভাগৰ বিষয়া আৰু সমল ব্যক্তিসকলে ঋতুস্ৰাৱ অনাময় ব্যৱস্থাপনাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে
শুনিবলৈ পোৱা যাব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ। অসম বিধানসভা সচিবালয়ে বিত্তীয় অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে সমিতি গঠন কৰা হ'ব।

0: অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ প্ৰকাশ। অসম সাহিত্য সভাৰ বাবে ৰাজ্য চৰকাৰে 1993 চনত আবণ্টন কৰা 50 বিঘা ভূমি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে সভাপতি আৰু প্ৰধান সম্পাদকৰ বৈঠক। গুৱাহাটী মহানগৰ পৰিষ্কাৰ পৰিচ্ছন্নতা মান উন্নত কৰাৰ বাবে স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মান্দাভিয়াৰ আসন্ন 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ 2027ৰ প্ৰস্তুতি সন্দৰ্ভত শ্বিলঙত পৰ্যালোচনা।
1: লাকে আকাশবাণী ডিফু নাং নিতুম জয় মে কার্জুলং বম লাকে এফ এম বেনালং মেগাহার্স ফারুই সিরা টক পারাসু কেপ লাপেন রুয়েস এপ লাপেন আনপার্টা নিউজ অন এয়ার পলাবংসুয়া এপ অলং পেন সিটামে নাং নিতুম আকাশবাণী ডিফু জয় মে কার্জুলং একজি নন স্টেডিও পর পরফাই ট্রক্সি চক টাংল আদুন্থু দেব নং রুই চিং হন আলু না যায় মেক আং ডেং আলং কে চেং সিয়াল আর জুইকল না জয়রাম ফাংচো লাপেনারি সংহ আতুম কিলুন আলু নালাম থে থুর্নন প্রাংনন কার্বি আংলং পলাবাং সলুন আর জুইকল না